গ্ৰাম জেছৱাদীপ ৰবি গুড মৰ্ণিং উইচ লিখি কিনে পঠাই আছে এ ভেৰি ভেৰি গুড মৰ্ণিং টু লাম্বোদাৰ ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ আৰু ইয়াতে লিখি আছে ভেৰি নাইচ চইচ সুক্ৰিয়া দিলছে কৈ কিনে দুৰ্গেশ নাগনপুৰী ৰাধেশ্যাম নাগনপুৰী বন্দনা ভাৱনা বিন্দু গোলু কুসুমভাই বাবু দিব্যাংশ সুৰজ কুমাৰ ডাকশে প্ৰেমলাল বৰ্মা নিকেশ ধৰ্মেন্দ্ৰ মমতা ভাই বৰ্মা সুৰজ বৰ্মা ঋষভ কানাক আৰু ভাৱনা বৰ্মা পৰা গুড মৰ্ণিং উইছ লগতে লিখি কিনে পঠাই আছে ভেৰি ভেৰি গুড মৰ্ণিং টু দুৰ্গেশজী এণ্ড দ্য বিগ বিগ ফেমিলি আপোনাৰ খালা ফেমিলি আকৌ প্ৰগ্ৰেমলৈতে জুৰি কিনে লিখি কিনে পঠাই দিয়া নিমিত্তে খুচি জনাই দি আছে তো শুনি থকা সববিলাক প্ৰগ্ৰামত এইবাৰ দুচৰা গীত শুনিব লাগছে ফিল্ম কি গীত গাই আছে উদিত নাৰায়ণ আৰু অলকা য়াগ্নিক

0: ইটুখন মনতে থাকিব লাগে। আৰু এটা কথাটো কমন মিষ্টেক্স বিগিনাৰ্ছ খান কুৰিয়াটো নহ'লে বি তাখন চাবলৈ লাগিয়া লগাটো তাখনটো বিগিনাৰ্ছ খান আছে এইটোৰ পৰা দে শ্বুড এভইড ফৰ্চিং দে বডি ডিফিকাল্ট পোজ খান সেই কৰিবলৈ ট্ৰাই নকৰিব লাগে আৰু হোল্ডিং দে ব্ৰেথ এইটো বি নকৰিব লাগে আৰু ৱাৰ্ম আপ নকৰি কিনে ডাইৰেক্ট জাগিনে পোজ খান কৰিয়া বি নকৰিব লাগে আৰু আগেদে কোৱা নিচিনা কম্পেয়াৰ একজনে এজনকে কম্পেয়াৰ কৰি কিনে নকৰিব লাগে আৰু যদি বডি খান্দে অলপ পেইন পাইছে ডিছকমফৰ্ট পাইছে ক'লে এইটো নকৰি কিনে নিজৰ কি কৰিলে কমফৰ্টেবল আছে এইটোহে চাই কিনে কৰিব লাগে।
1: আচ্ছা আচ্ছা, তো য়োগাটো হ'লেতো কেনেকুৱা আমি এখন প্ৰেক্টিচ কৰি গ'লে তাৰ লগা আচল লাভটো পাব পাৰিব?
0: য়োগাটো একদিন দে 20 to 30 minutes কৰিছে ক'লে আৰু টাইম নাপাইলে বি এটলিষ্ট 3 to 5 times এ উইক কৰিছে ক'লে তাইতো আপুনি লগা ফ্লেক্সিবিলিটি খান দে ইম্প্ৰুভমেণ্ট দিব, ষ্ট্ৰেংথ খান, কনচেনট্ৰেশ্যন খান আৰু অভাৰঅল ৱেলবিং এটলিষ্ট 20 to 30 minutes এ ডে আৰু 3 to 5 times এ উইক কৰিছে ক'লে তাতে ৰিয়েল বেনিফিটছ পাব। নহ'লে বি সবচে বেষ্ট ৰিজাল্ট পাব গ'লে ৰেগুলাৰ প্ৰেক্টিচটো সবচে বেষ্ট ৰিজাল্ট পাব।
1: আপোনাৰ আগেতে কৈছে য়োগা আসানাস কৰি কিনে বিগিনাৰ্ছ খান কাৰণেতো হ'লে কোনটো আসানাস খান কৰিছে ক'লেতো ভাল হ'ব?
0: আচ্ছা, এতিয়া য়োগা দিতো পষ্টাৰ্ছ খানকে আসানাস কয়, এইটো নিচিনা কোনোবা আসানাস খানটো বেছি চিম্পল আছে আৰু হ'লে বেছি এফেক্টিভ কোনোবা আছে স্পেচিয়েলি বিগিনাৰ্ছ খান কাৰণে না, এইটো খান মই এটা দুটা কৈ দিব। তাদাসান কয় মাউণ্টেইন পোজ, তাইতো মোখান লগা পষ্টাৰ্ছ খান আৰু বেলেন্স খান ইম্প্ৰুভমেণ্ট দিবলৈ মদত দিয়ে। আৰু বৃক্ষাসন কয় ত্ৰিপোজ, এইটো কনচেনট্ৰেশ্যন খান আৰু ষ্টেবিলিটি ঠিক পৰা খাৰা কৰিবলৈ এইটো ষ্টেবলতে থাকিবলৈ এইটো মদত দিয়ে। আৰু ভেৰি চিম্পল ভুজাংসন কব্ৰা পোজ কয়, তাইতো মোখান লগা বেক খান ষ্ট্ৰেংথেন দিয়ে, বেক মাছলছ খান আৰু ইম্প্ৰুভছ ফ্লেক্সিবিলিটি, এইটোতো আৰু ফৰ হাই বি পি মেনেজমেণ্ট খান কাৰণে বেছি ভাল আছে। আৰু ভালাসন চাইল্ড পোজ কয়, এইটোতো ইট ৰিলিভ ষ্ট্ৰেছ খান আৰু ষ্ট্ৰেচেছ দ্য বেক, বেছি আৰাম পাবলৈ এইটো খান মদক দিয়ে। এইটো খান ফিউ আসানাস খান বিগিনাৰ্ছ খান কৰিছে ক'লে বেছি বেনিফিচিয়েল পাব।
1: আচ্ছা আচ্ছা, তো একজন মানুহ ফ্লেক্সিবল হ'বলৈ কাৰণে কোনটো আসানাসটোহে সবচে ইফেক্টিভ আছে?
0: আসানাসটো বেছি আছে হ'লে বি কোৱা নিচিনা ফ্লেক্সিবল থাকিবলৈ তো এইটো খান কৰিলে বেষ্ট হ'ব। পশ্চিমতান আসান কয় চিটেড ফৰৱাৰ্ড বেণ্ড, এইটো এটা আছে। আৰু ভুজাং আসান কব্ৰা পোজ আছে, ত্ৰিকোণ আসান কয় ট্ৰাইংগল পোজ, বালা আসান চাইল্ড পোজ আৰু সূৰ্য নমস্কাৰ কয়, এইটো খানটো জেণ্টলি মুখা লগা মাছলছ খানগে ষ্ট্ৰেচ দিবলৈ মদক দিব আৰু ইনক্ৰিজ বডি লগা মুভমেণ্ট খানগে এইটো পৰা ফ্লেক্সিবল ৰাখিবলৈ এইটো খান প্ৰচেছ খান কৰিছে ক'লে মদক দিব।
1: আজিকালি বাচ্চা বুঢ়া বুঢ়ী নাজানে, চব মানুহে কোমৰ বিষায় আছে এনেকুৱা কোৱা শুনি থাকে, তো আসানাস কোনোবা আমাখন লগা বেক পেইন বা কোমৰ বিষা খান কাৰণেতো এইটো কমতি কৰিবলৈ কাৰণে কোনোবা থাকি আছে না নাই, আৰু থাকি আছে ক'লেতো কেনেকুৱা খান আছে? আৰু দুচৰা এটা ইয়াতে আৰু জানিবলৈ মন থকাটো হ'লে আমাখন অফিচতে থকা মানুহ খানটো হ'লেতো দিম বহি কিনে দেৰি বহি কিনে না উঠি কিনে হিলাহিলি নকৰি কিনে বহি থাকিয়াটোহে থাকে, এইটো কাৰণে কোনটো পোষ্ট খান কৰিলেহে তাহান লাভ পাব এইটো বি আৰু কৰিলে বি বেছি ভাল হ'ব।
0: কোৱা নিচিনা আজিকালিতো বেক পেইন কোমৰ বিষা আছে এইটোতো বেছি কমন শুনি আছে, তো য়োগাতে এতিয়াৰ পৰা মদক দিবলৈ বেছি চান্স বেছি ভাল আছে। আৰু কোৱা নিচিনা ৱৰ্ক ৰিলেটেড হোৱাৰ পৰা বেছি দেৰি বহি কিনে কাম কৰা মানুহ বেছি আছে, এইটো খান বি কোমৰ বিষাব, নেক ৰিজন দি বিষাব, এনেকুৱা প্ৰব্লেম বেছি ওলাই, এইটো পৰা তোহাঙ্গে মদক দিবলৈ মই কোনোবা কৈ দিব। ফাৰ্ষ্টটো বেক পেইন কাৰণে ভুজাং আসন এইটোতো বেছি ভাল আছে, বেক মাছলছকে মজবুত ৰাখিবলৈ মদক দিব আৰু স্পাইনেল ফ্লেক্সিবিলিটি এইটো বি ইম্প্ৰুভ কৰিবলৈ মদক দিব, এইটো ঠিক পৰা কৰিছে ক'লে। আৰু এটা আছে মাৰ্জাৰী আসন কয়, কে কাউ ষ্ট্ৰেচড এনেকুৱা কয়, এইটোতো মোখা লগা স্পাইনেল মবিলিটি স্পাইনেলকে ফ্লেক্সিবল ৰাখিবলৈ হিলাহিলি কৰিবলৈ মদক দিব আৰু স্পাইনটো ষ্টিফ হ'বলৈ reduce kuri dibo tai aru ekta du ase

0: balasan koi child's pose itu do mukhalaga lower back te gently stretch kurubotai aste aste injury na pabo thik pura stretch kurubule modok dibo aro tensions kan hobi stiffness kan hobi lower back te thage kan taidu release kurubule modok dibo itu kan do back pain karne bishi balase aro etia for office workers kan bishi diri bhoigine kam kore khan kane bal ekta duta aru koi dibo ekta do tadasan koi standing pose ase itu kan do mountain pose koi itu kurise kule mohan laga posture do improve kurubo aro hunchback hobole slouching hobole back bi itu reduce kurubole motok dibo aro ekta ase ardha chakrasan koi half wheel pose itu do mohan laga chest stretch kurubo aro relieve stiffness in the back your neck area shoulder blades kan de lower back itu area de stiffness kan relieve kurubole motok dibo aro ekta ase udva hastotanasan koi raised arms stretched itu do it stretches the shoulder area de stretch dibo arms kan chest kan spine so body upper body kan thik pura stretch kurubole motok dibo aro stiffness kan hobi postures kan hobi bishi diri bohi kine postures kan thik noha kan ge correct kurubole modok dibole etu khan do bishi labda pase tu
1: acha acha to kunba mando do hole do medical conditions ba bp thake ase no hole bi diabetes ase no hole bi heart problem ase koine bimar alag alag bukhi ne thake khan karne do asanas kunba do hole na kurubole lagya ina bi thake ase na kininga ase aro ina thake shi gole do ki karne
0: hoy etu sabo lage kunba mando medical condition bra problem thake bara na kurubole lagya kunba bi ase aro itu thik na sahine kurise kule it may worsen their symptoms dibase kota kota example sabi kuma mano high bp ase kule ta khandu certain inverted pose khandu na kurubo lage aro kuma mano back aro neck injuries kan ase na hile bi operation case kan kumba ase kule ta khandu deep back pains kan na kurubo lage aro difficult twist kan twisting kan অলপ খুচিয়াৰ কৰিব লাগে এইটো খন তাহান না কৰিব লাগে আৰু এটাটো প্ৰেগনেণ্ট ৱমেন খান তাহানটো পোষ্ট খান কি হ'লে তাহান লগা আব্দমিনকে প্ৰেছাৰ দিব এইটো খানটো না কৰিব লাগে এইটো খান চাই কিনে কৰিব লাগে আৰু যদি প্ৰব্লেম থাকি কিনে মেডিকেল কণ্ডিশ্যন থাকি কিনে কৰিব গুলিবি ট্ৰেইন য়োগা ইনষ্ট্ৰাক্টৰছ লগতে ঠিক পৰা কনচাল্ট কৰি কিনে কৰিলে এইটোহে সবচে বেষ্ট হ'ব
1: আচ্ছা আচ্ছা এতিয়া yoga kuriya bra taraga lab khandu kiki payase itubi amakhan ke jankari khan dile bishi khushi hobo to amakhan khudai yoga practice kuriya bra amakhan laga health nimide kiman lab ase apnar kobo paribo
0: khudai regular yoga practice kuriya bra mokhan laga flexibility tate improve hobo aro strength bi takat bi modok dibo balance khan bi improve kurubo aro mainly posture tan thik pran na uthia bra na buhia bra problem olai komol bikhai se ki ki khan do olai jai etu bra tate bi mahange regular yoga practice kuria bra modok dibo aro overall physical fitness rakhibule modok dibo aro yoga kuria bra body pain kan hobi reduce hobo aro energy levels kan increase hobo aro mukha laga heart kan hobi respiratory health সাস লগা প্রবলেম খান হবি এই খান সব তাই মদক দিবলে প্র্যাকটিস করে বলা তাতে পড়া পাব
1: আচ্ছা আচ্ছা তো দুসরটা আরো জানিবলে মন থাকা ধরিলে যোগা ক্রিয়ার পর আমাখান স্ট্রেস আর এংজাইটি এতখান কই থাকে তো এতখান বি কমতি করিবলে মদত করি থাকে
0: হয় যোগা ক্রিয়ার পর এতখান কমতি করিবলে রিডিউস করিবলে বেশি মদক দিব ভেরি এফেক্টিভ আছে যোগা দো কি লাগলে তাই দো মখা লাগা নার্ভাস সিস্টেম কাম রাখিবলে মদক দিব আৰু মোকালা বডিকে ৰিলেক্স কৰিব মোকালা ইমোশ্যনেল বেলেন্সকে প্ৰমোট কৰিব আৰু কোনোবা প্ৰেক্টিচেছ আছে লাইক ব্ৰিথিং টেকনিক্স খান নাদি চোদন নহ'লে বি অল্টাৰনেট নষ্ট্ৰিল ব্ৰিথিং কয় আৰু ব্ৰাহ্মাৰী প্ৰাণায়াম কয় এইটো খানটো মোকালাগা ব্ৰিথিং ৰেগুলেট কৰি কিনে বডি কাম ৰাখিবলৈ মদক দিব আৰু মেডিটেশ্যন খান মোকালাগা মাইণ্ডফুলনেছ আৰু অভাৰ থিংকিং খান ৰিডিউচ কৰিবলৈ মদক দিব আৰু লাইক ৰিলেক্সেশ্যন টেকনিক্স বেছি আছে লাইক শৱাসন কয় এইটোতো মোখান লগা ফিজিকেল নহ'লে বি মেণ্টেল টেনশ্যনছ দুখ পাখন ৰিলিজ কৰি কিনে আৰাম পাবলৈ বেছি মদক দিব এইটো পৰা মোখান লগা যোগা ঠিক পৰা কৰিয়া পৰা ডেইলি ষ্ট্ৰেছ আৰু এক্টিভিটিজ খানগে ভাল পৰা

ডিস্কো ডেন্সাৰ ফিল্মত আপোনালোকে বাপি লাহৰী লগা ভাঁজটো শুনিলেই শুনি থকা চববিলাক দোচৰা গীত আকৌ নাবাজা আগতে ইয়াতে কিছুমান মেছেজেছ আহি পুঞ্চি কিনে আছে লৈ কিনে পুৰি দি আছে গ্ৰাম জছৱাদীৰ পৰা লিখি কিনে পঠাইছে লাম্বদাৰ ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ আৰু তাৰখন চপৰা এফ এম ট্ৰাইবেলা ফেমিলি এখনকে গুড আফটাৰনুন ৱেষ্ট লিখি কিনে পঠাই আছে আ ভেৰি ভেৰি গুড আফটাৰনুন টু লাম্বদাৰ Radio Listeners Group, Durgesh Naganpuri, Radesham Naganpuri, Vandana Bhavna Bindu, Golu Kusumbhai, Babu Divyansh, Suraj Kumar Dakshe, Premlal Verma, Nikesh Dharmendra, Mamta Bhai Verma, Suraj Verma, Rishabh Kanak, Aru Bhavna Verma, Prabhi, Good Afternoon Wish, Likhi Gina Pathaya Sa, Very Good Afternoon to Durgesh Ji and Family, Itya Samoy TV, Aigina Program De, সাত দি কিনা লিখি কিনে পঠা নিমিত্তে খুশি জনাই দি আছে আৰু দুচৰা মেছেজ লিখি কিনে পঠাইছে ইয়াতে অকে দিছ ইজ ফ্ৰম আৰবাজ খান ইজুৱাল খান আৰু হাছমুদ খান তাৰখান সব্ৰাবি গুড আফটাৰনুন ৱেষ্ট কৰি আছে অকে দিছ ইজ ফ্ৰম মিনাৰ খান আৰু আজি লগা প্লে লিষ্টটো বেছি ভাল আছে শুনি কিনে এনজয় কৰি আছে কৈ কিনে লিখি কিনে পঠাইছে আৰু মিনাৰ খান আজি আপোনাৰ একলা নহয় কিনে আপোনাৰ লগা সাথীবিলাক লগতে একচাট এফ এম ট্ৰাইকোপেন লাগ গীতখন এনজয় কৰি কিনে শুনিয়াটো জানি কিনে বেছি খুচি আছে এনেকুৱাহে সাথ দি থাকিবি কৈ কিনে জনাই দি আছে তো শুনিব কমাণ্ডো ফিল্ম কি গীত গাইছে বিজয় বেনেডিক্ট শৈলেন্দ্ৰ সিং আৰু আলিচা চিনয়

0: All right, dear listeners, hope you guys had a fun time listening to all the local talents which I played for you. Once again, I played songs by the band Skylab, the artist known as Mr. Vizzy, Transeffect, The Night City, and The Runway. One song I missed out because of the time, but after this next program, I will play that song. That is Tumcho Tutu's track, In Your House. So stay tuned for that. Coming up next is your Rural Connect program, so stay tuned for that as well. And as for the real-time traffic update for Kohima, the traffic is light in almost all areas. That is Mongkola PHQ Junction, Mezzo Junction, TCP Raza Point, Census Point, High School Junction, and NHAK Junction. So the status of traffic is light for all of these areas. Alright, coming up next is your program Rural Connect, and right after that, at 5 p.m., there will be your Kaleidoscope program. And in today's Kaleidoscope, you'll be listening to your Imperfect Harmony program, your live interactive show, hosted by your favorite RJ, your dost, RJ Kenny. So you don't want to miss out on that. We have a very, very special guest. So stay tuned for that as well. But for now, here is your program, Rural Connect. Stay tuned.
1: WFM Tragoban. 103 MHz. News, music, and entertainment. FM 103 MHz.
2: Eto Akash Vani Kohima. Etia Diase Rural Connect Program. Aje Amikhan Laga Majote, Tongpang Al Jamir, Advocate Project Coordinator, Nagaland State Legal Services Authority para Ahiginase, Aro Amikhan Logot. Kanika Kurigina, Mental Health Ba. নিজৰ লগা মুগজ পৰা কাম কৰিবলৈ নাপাৰে আৰু নিজৰ ভাৱনা ঠিক কৰি কিনে চলাবলৈ নাপাৰে মানে এইটো খানকে আমি খান পাগলা বিলেবি কৈ থাকে আৰু কৈ যালে মেণ্টেল ইল আৰু মেণ্টেলি ডিছএবল পাৰ্চনছ বিলেবি কৈ আছে এইটো খান কাৰণে চৰকাৰীহে আলাগ আলাগ ৰাস্তাতে মদতবিলাক দি আছে আৰু স্কীমবিলাক দি আছে তো এইটোৰ ওপৰত আমি খান অলপ কথা পাতা কৰা হ'ব টংপাং এল জামিয়াৰ আপুনি আহি কিনে আমাৰ খানকে এইটো খান কৈ বুজাই দিব কৈ কিনে অহাৰ কাৰণে আপুনিকে বেছি ধন্যবাদ দি আছে আৰু চবচে পহিলা আমি খান জানিবলৈ মন থকাটো এতিয়া কৈ থকা নিচিনা মানুহ খান মগজ ঠিক নোহোৱা নহ'লে বি নিজৰ ভাৱনাৰ পৰা নিজেহে কামবিলাক কৰিবলৈ নাপাৰা ফাচলা ল'বলৈ নাপাৰা মানুহ খান বি থাকি আছে আমাৰ খান লগা মাজতে তো এইটো খান কাৰণে বি চৰকাৰী খান ভাৱনা লৈ কিনে আলাগ আলাগ ৰাস্তাতে মদত আৰু স্কীমবিলাক দি আছে কৈ আছে তো এইটো মদত আৰু স্কীমছবিলাকতো কেনেকুৱা আছে কি আছে আপুনি অলপ আমি খানকে কৈ বুজাই দিব
3: মই ইনভাইট কৰাটো বেছি খুচি পায় চৰকাৰৰ পৰা দিমাগ বীমাৰী মানুহ কাৰণ নহ'লে বি নিজৰ পৰা চাবলৈ নাপাৰা মানুহ আনকে স্কীমছ আৰু কানুন বেছি বনাই কিনে আছে কথা ক'বলৈ মন থকাটো নালচা এইটো নালচা কোৱাটো নেশ্যনেল লিগেল চাৰ্ভিচেছ অথৰিটি কয় NALSA Legal Services to the Mentally Ill and Mentally Disabled Persons Scheme 2015. What is this? This is the
2: first thing. Okay, so this scheme khan laga bhavana keneka kori kina kori jaye ase etu bi apni ami khan ke koi bujhai dile ami khan khushi pabo
3: manu nijor ke saboli napara kan specially dimag para bimari kan karone etu scheme do ase bishibak to etu authorities মতলব গভৰ্ণমেণ্ট কানৰা তাহি ভাল বেয়া নাচায় তাহি এইটো ইমান ইম্পৰ্টেঞ্চটো নিদিয়ে আৰু তাহানকে চাইডতে ৰাখি দিয়ে তো বেছিভাগতো মানুহবোৰ ৱেলফেয়াৰ স্কীম পাৰে চাই তাহানি এইটো নাপাৰে মানুহ আছে তাহানিকে চৰকাৰৰ পৰা মৰম কৰিব লাগে এইটো হিচাপ পাৰে চাই ইণ্ডিয়াতো UN Convention on the Rights of People with Disability 2008 signatory আছে আৰু তেতিয়াৰ পৰা আমাৰ কাণ্ট্ৰি ইণ্ডিয়াৰ পৰা এইটো কনভেনশ্যনটো ৰেটিফাইড কৰিছে ইণ্ডিয়াটো UN Convention on the Rights of People with Disability

0: te itu ki reasonable accommodation goi itu legal service institution bra itu bimari manong ge taki boli jaga itu sai dibo lage sokar bra banai di na ase aro takan scheme alag alag government bra program alag alag nolibi facilities nolibi services alag alag takan gani banai di na ase to itu legal services institution bra takan nijor bra na jane goli do taki modot koina itu kan pawli modot kore aro ekta ase itu ke the right of mentally ill person to get treatment koina ase itu aman constitution of india de article 21 de ase ke india laga sob citizen to itu proper healthcare pabo lage to kitia sob citizen kobo tate dimag laga bimari manon bi ai jai to tagando treatment ki ki jadi holibi tagando treatment pabo lido tagan pura hak ase aro tam pura hak ase holibi mentally ill person gando bishi bakto tagan treatment nidi jai kele mane tagando tagan nijor babi tagan laga hak na jane noilibi kitia bado stigma thage matlab manobra sabali mun na thaka noilibi kunbar bado superstition goi itukon saisi goli to nijor bi bimar hobo noilibi inika so itubra tagan bishi bakto na pare to inika time de legal service institution bra ensure kore tagan treatment facility to pabo hospital shop de specially psychiatric hospitals or psychiatric nursing home de aro ekta ase itu bisi important point ase takan treatment jabole itu bimari laga hospital de treatment jabole karane takan laga concern lage takan laga bhavana lage bimari manu taibra concern to dibuli paranai tai incapable ase koli do bhavana do concern do takan laga khormano nalibi satikan kanba dibo pare itu kan bi nai koli do itu court pra concern do dibo ro tange treatment do sai dibo aro ekta ase number 9 de itu mentally ill person kando bishi exploit kore manobra meaning tange misamishi advantage logina itu chulai thake specially maiki mentally disabled person maiki dimag biya kange itu manobra bishi misamishi chulai aro takando vulnerable groups inia koi tate bi aro legal services institution gamra akina tange modot kore aro takan itu manobra misamishi chula boli to grubli ni de especially sexual abuse
1: abuni kwanis na itu maiki manu asol gori gina sobse bhoi thaka itu tu mane takhan mon bhavana aro mogos bilak thing no hapra dusra manu khan he takhan laga gautu lugina khusi kuri dia aro কবলে নাপারা সরম লাগা কামবিলাক তেখান লাগা গাঁওতে কুড়ি যায় কিলে মানে তেখান কবলে নাপারে ভাবনা নিজেও লোবলে নাপারা পরা এনেকা কুড়ি থাকা খানবি থাকে এই কারণে কানুন লাগা হিসাব পরা আপনি খান তেখানকে মদত দি থাকা এইটু বি বেশি ভাল রাস্তা একটা আছে আর আসল করে কিনা এনেকা থাকা মানু খান লাগা ঘর মানু খান বি বেশি চিন্তাতে থাকে তো এইটু বেশি মদত দি থাকা রাস্তা একটা আছে
0: আর একটা তো এইটু কিতিয়া কোনবাৰ পৰা এইটো মাইকীকে মিছামিচি কাম কৰিছে কৈলে লিগেল চাৰ্ভিছ ইনষ্টিটিউচন লগা মদত পৰা এইটো মানুহকে লিগেল একশ্যন পানিছমেণ্ট দি থাকে
1: মানে যদি এনেকুৱা কোনোবা মানুহ কৰি কিনে ধৰি লৈছে কৈলে তেখানকে সজাই দিয়ে আৰু কি কৰিবলৈ ৰাস্তা আছে কানুন হিচাপ পৰা এইটো খান কৰি কিনা সজাই দি থাকে এইটো বেছি ভাল কথা আছে আৰু দুচৰা কথা আকৌ সুধিবলৈ মন থকাটো আচল কৰি কিনে কানুন লগা হিচাপ পৰা স্কিমবিলাক কেনেকুৱা কৰি কিনে লৈ যায় আছে এইটো বি আপুনি দৰকাৰ খান অলপ কৈ বুজাই দিলে আমি খান আকৌ বেছি খুচি পাব আৰু যাই কিনে আচল কৰি কিনে জেলতে থকা মানে লৈ যাই কিনে জেলতে ৰখা এইটো খান বি কি হিচাপ পৰা কৰে আৰু কেনেকুৱা কৰি যাই থাকে এইটো আপুনি অলপ আমি খানকে কৈ বুজাই দিলে ভাল
0: এইটো সুপ্ৰিম কোৰ্ট পৰা জাজমেণ্ট ইকটা দি কোৱা তো এইটো বিমাৰী মানুহান তো জেল দি নাৰাখিব লাগে তাহান তো তাহাৰ লগা আলগ জেগা আছে এইটো মেণ্টেল হেল্থ ইনষ্টিটিউট নহ'লে বি চাইকিয়াট্ৰিক হস্পিটেল অ' নাৰ্ছিং হোম ইত্যাদি ৰাখিব লাগে এনেকুৱা কৈ কিনা আছে কেতিয়া লিগেল চাৰ্ভিচেছ ইনষ্টিটিউচন তাতে কাম কৰা মানুহান লাইক পাৰা লিগেল ভলেণ্টিয়াৰ্ছ নহ'লে বি পেনেল লয়াৰ্ছ নহ'লে বি ৰিটাৰ্ণাৰ লয়াৰ্ছ এইটো কাৰণ জেল দি যাব তাহান ফাৰ্ষ্ট চাদো জেল দে ডিমাক বিয়া নহ'লে বি দিমাগ লগা বিমারি মানু আছে না নাই তো ফ্রেশ চাব পাইছি কলি তো তখন ইমিডিয়েটলি হাই কোর্ট রিমুভ করি না এই মানু তো jail din rakhi na alag jagah de shift kore na treatment lobole etu legal services institution bra kuri de kele mane aki de gonish na supreme court pra etu allowed korule nai etu kitia high court pra order dibo etu legal services institution gan bra bimari manogan to psychologist nolbi psychiatrist ke sabali dibo aro tat pasot etu takan mental health institute te rakhi na treatment do sabali de
1: acha apuni bhal pra koi bujhai dise mane যদি একজন মানুহ তো তালাগা মন মগজ ঠিক নহয় মানুহকে নাপুঞ্চা মান ভৈলে এইটো খানকে চৰকাৰী পৰাহে চাই কেনা এইটো ঠিক ঠাক কৰি কেনা তাইহানকে মদত দিবলে ৰাস্তা বি কৈ আছে আৰু আমি খান কৈ থাকে পাগলা খানা কৈ কিনা বি এইটো খান্তি বি ৰাখিবলৈ হয় না নহয় আৰু এইটো চবটো পৰীক্ষা কৰি কেনেহে যাবলৈ দি কৈ আছে আৰু এইটো বাহিৰে হস্পিটেল নিচিনা নহ'লে বি এইটো পাগল খানা কৈ কিনা মহান কৈ আছে এইটো খান নিচিনা আলগ আলগ ফেচিলিটিজ ৰাস্তাবিলাক বেছি আছে তো এইটো খান কেনেকুৱা ৰাস্তাতে মদত দি আছে এইটো বি আপুনি অলপ কৈ বুজাই দিলে আমি খান এইটো বি খুচি পাব
0: এইটো লিগেল চাৰ্ভিচ ইনষ্টিটিউচন খান দো টাইম টু টাইম এইটো চাইকিয়াট্ৰিক হোমছ হস্পিটেলছ নহ'লে বি আদাৰ ফেচিলিটিজ যাই থাকে আৰু চাই আছে কে তাহান কিনি আৰু থাকি আছে আৰু তাহান লগা একো লিগেল প্ৰব্লেমছ আছে না নাই আৰু থাকিছে গ'লে তো এইটো মদত কৰে আৰু এনেকুৱা ভিজিটেশ্যন যা দাম দে এইটো লিগেল চাৰ্ভিচেছ ইনষ্টিটিউচন কাৰণ বেমাৰী মানুহকে চাই থাকে আৰু এইটো হস্পিটেলছ কাৰণ নহ'লে বি হোমছ আদাৰ ফেচিলিটিজ দে এইটো তাহান ভালৰ পৰা চাই না নাচাই এইটো চাই থাকে আৰু কোনোবা তাতে যাই কিনা ট্ৰিটমেণ্ট লৈছে আৰু ভাল হৈছে আৰু এইটো তাহান কেনেকুৱা ফেমিলিটি কানেক্ট কৰি দিব এইটো কাৰণ চাই থাকে যদি কোনোবা ফেমিলিটিটো ফেমিলি কাৰণ পৰা চাবলৈ মন নাই লোক বুলি নাই কলিতো এইটো লিগেল চাৰ্ভিচেছ কাৰণ পৰা কৰ্টে যাই কিনা লিগেল ৰিপ্ৰেজেণ্টেশ্যন একটা লিখি দে আৰু অৰ্ডাৰ ফৰ ৰিষ্টৰেশ্যন গৈ এইটো অৰ্ডাৰটো পাই কিনা বেমাৰ মানুহটো ফেমিলিৰ লগত কানেক্ট কৰি দে আৰু এটা আছে এনেকুৱা ভিজিটেশ্যন যা দাম দে এইটো লিগেল চাৰ্ভিচেছ ইনষ্টিটিউচন কাৰণ পৰা চাই এইটো বেমাৰী মানুহটো জবৰদস্তি হালি দিছে না হালি দিয়া নাই এইটো চাই আৰু এনেকুৱা কেচেছ থাকিছে বুলিতো লিগেল চাৰ্ভিচেছ ইনষ্টিটিউচনৰ পৰা ফ্ৰী লিগেল চাৰ্ভিচেছ দি কিনা তাহাঁতৰ এইটো ৰিলিজ কাৰণে কাম কৰি দিয়ে আৰু এটা ইম্পৰ্টেণ্ট কথাটো লিগেল চাৰ্ভিচেছ ইনষ্টিটিউচন কাৰণ পৰা চাইকিয়াট্ৰিক হোমছ হস্পিটেলছ নহ'লে বি এনেকুৱা নিচিনা ঘৰতে লিগেল চাৰ্ভিচেছ ক্লিনিক খুলি দিয়ে তাতে বেমাৰী মানুহ কাৰণ এইটো মেণ্টেলি ইলড অৰ মেণ্টেলি ডিচেবল পাৰ্চন কাৰণে লিগেল হেল্প কি দিবলৈ আছে এইটো লিগেল চাৰ্ভিচেছ ক্লিনিকৰ পৰা দি থাকে
1: আচ্ছা আপুনি ভাল পৰা কৈ বুজাই দিছে মানে কোনোবা মানুহ অলপ গাঁও ঠিক নোহোৱা নহ'লে বি মন মগজ পৰা নিজে অলপ বেমাৰ হৈ যোৱা এনেকুৱা পৰা বি ঘৰ মানুহখন জৰ জবৰদস্তি কৰি কিনা তাইখানকে লৈ যাই কিনা ৰাখি দিয়ে জেল খান দে নহ'লে বি পাগলা খানা খান দে কিন্তু আপুনি খান যাই কিনা পৰীক্ষা কৰি কিনা যদি এনেকুৱা জবৰদস্তি ৰাখি দিছে কৈলে এইটো খানকে ওলাই দিয়ে আৰু ভাল কৰি কিনা আৰু চাই যতন কৰি দিয়ে কৈ আছে এইটো বেছি ভাল কথা কিন্তু আৰু ইয়াতে একটা জানিবলৈ মন থকাটো কোনোবা মানুহ ৰাস্তাতে পাগলা হৈ কিনে বেৰাই থাকে বন কৰিবলৈ নাপাৰে ঘৰ মানুহ লগত কথা বি নামানে কোনোবাটো কোনোবা মানুহ হয় চব মানুহ বি একে নহয় চাবলৈ মন নোহোৱাৰ পৰা এনেই ছাড়ি দি কিনে খুচি খুচি বেৰাই থাকে এনেকুৱা খান কাৰণে বি কেনেকুৱা কৰি কিনে কানুন হিচাপ পৰা কাম কৰি লৈ যায় আছে
0: ইয়াতে এইটো লিগেল চাৰ্ভিচেছ ইনষ্টিটিউচন নহ'লে বি অফিচাৰ ইনচাৰ্জ এটা পুলিচ থানা লগা নহ'লে বি এনেই পুলিচ মানুহ একজন পৰা এনেকুৱা মানুহ ৰাস্তা দি বেৰাই কিনে দেখিছে বুলিতো তাহানকে মদত কৰিবলৈ কাৰণে এইটো তাহান পৰা কাম কৰে তাহান ফাৰ্ষ্টটো তাহান এইটো মানুহটো লৈ কিনে আনি কিনে ৰাখে আৰু মেজিষ্ট্ৰেটকে লৈ যায় কি কাৰণে লৈ যায় গ'লেতো এইটো ৰিচেপশ্যন অৰ্ডাৰ্ছ কয় এইটো ৰিচেপশ্যন অৰ্ডাৰটো মেজিষ্ট্ৰেটৰ পৰা মাঙিব আৰু এইটো কাৰণে চাইকিয়াট্ৰিক হস্পিটেলছ নহ'লে চাইকিয়াট্ৰিক নাৰ্ছিং হোম দে এইটো ৰাখি দিয়ে তাহান ট্ৰিটমেণ্ট কাৰণে আৰু পুলিচ অফিচাৰৰ পৰা নহ'লে বি লিগেল চাৰ্ভিচেছ ইনষ্টিটিউচনছ কাৰণ পৰা দিমাগ লগা বেমাৰ মানুহ এটা দো ভাল পৰা ঘৰ মানুহৰ পৰা নাচাই নহ'লে বি তাকে মিছামিচি ৰাখি দে এনেকুৱা জানিছে গ'লেতো এইটো এনেকুৱা লগা কেছ দিবি মেজিষ্ট্ৰেটকে ৰিপৰ্ট কৰিব
1: এইটো বি বেছি ভাল কথা আছে কিন্তু আকৌ আপুনি খান কানুন হিচাপ পৰা যদি একজন মানুহটো মন মগজ পৰা ঠিক নহয় এনেকুৱা কিবা দিগদাৰীৰ নিচিনা ওলাই যায় কোর্ট বি লই যাই থাকে ইতু লাগা হিসাব পড়া কেন আপনি খান এটু খানকে মদত দি থাকে এটু কানুন লাগা হিসাবতে এটু বি অল্প আমি খানকে কই বুঝাই দিলে আকো এটু বি ভাল হব
0: ঠিক আছে কেতিয়া রিসেপশন অর্ডার কারণে অ্যাপ্লিকেশন একটা লিখব নিজের ঘর মানুষ বারা বি লিখব পারে নহলে বি লিগেল সার্ভিস ইনস্টিটিউশন বারা বি লিখব পারে ম্যাজিস্ট্রেট কে এনিয়া টাইম দে লিগেল সার্ভিসেস ইনস্টিটিউশনস কানপরা রিটেনার লয়ার নহলে বি প্যানেল লয়ার একটা এই কোর্টে যাব আর কোর্টকে রিকুয়েস্ট করব কে কি অর্ডার দিব এই বিমারি মানুষ লাগা বেস্ট ইন্টারেস্টে এই দিব লাগে এই একটা মদত করে থাকে
1: আজ রাতে রুরাল কানেক্ট প্রোগ্রামতে টংপাং এল জামের লগত মেন্টাল হেলথ লাগা উপরে কিছুমান কথা বার্তা করা শুনি লওয়া হয়েছে আপনি খান বি এই প্রোগ্রামটি শুনি কিনা ভাল পাইছে বলে ভাবনা করে আছে তো আকো আহকালে কে সময়তে লগ করা হব আপনি খান সব মানবি আকো আহকালে শুনি দিবলে নাপাহরিবি বাই বাই
2: ওয়েফএম ট্রাগোবান 103 মেগাহার্টজ নিউজ মিউজিক এন্ড এন্টারটেইনমেন্ট FM 103 মেগাহার্টজ

0: बढ़ाएं।
1: FM Dragon Band
2: 103 MHz
1: News, Music and Entertainment FM 103 MHz।
3: गुड इवनिंग लिसनर्स, सिटो आकाशवाणी कोहिमा एफएम ट्रगोपन 103 मेगाहर्ट्ज ते अपनी गान प्रोग्राम हुनी आसे आरु एतिया हुनी हबो हिंदी फिल्म गान प्रोग्राम एसएमएस रिक्वेस्ट दैट इज अपनी लोके पसंद हिंदी फिल्म गान प्रोग्राम। सो आरजे जेकब अपनी हम सबके वेलकम करी आसे, स्वागत करी आसे, नमस्ते आरु सलाम कोइना जनाइ दि आसे। अपनी गान मेसेज लिखि गना पठाव पारे इटु नंबर दे 9436805333। এইটো নম্বৰ আছে, মই আৰু একবাৰ কৈ দি আছে 9436805333। আৰু লিখিবৰ কাৰণে কোড আছে FM স্পেচ এফ। আৰু লিখি কিনে পঠাই দিম দে, ফিল্ম লগা নামটো ঠিক ঠাক লিখি কিনে পঠাই দিবি। আৰু যদি জানি আছে কোনে আপুনি গান গানা লগা নামে লিখি কিনে পঠাই দিলে বেছি ভাল কৈ না মই আপুনি এনেকৈ মাং কৰি আছে। ৱেল লিচনাৰ্ছ কাম, মই পহিলা মেছেজটো আহি যাইছে, মেছেজ ইয়াতে পহিলা অহাটো এতিয়া হেকুটো জিমো তাই লিখি কিনে পঠাই আছে জেনবটৰ পৰা। আৰু তাই গানা মাঙি আছে মাছুম ফিল্ম পৰা তুছে নাৰাজ নাহি, এইটো গানাটো বাজাই দিবি কৈ আছে। চ' থেংক ইউ চ' মাছ হেকুটো আপুনি লিখি কিনে পঠাই দিয়াৰ কাৰণে। তো এইটো নিচিনা মই এইটো পহিলা গীত বাজাই দি আছে, অনুপ ঘোষাল লাকা ৱাস্তে ফিল্ম আছে মাছুম।

কোমা পৰা জুলি তাই বুলি লিখি কিনে পঠাই আছে আৰু তাই মাৰি আছে গানা পাপি ঝাপি গানাটো বজাই দিব আছে ফিল্ম ৰ নাম আছে গোবিন্দা নাম মেৰা ৱেল জুলি থেংক ইউ চ' মাছ আপুনি লিখি কিনে পঠাই দিয়াৰ কাৰণে তো এতিয়া এইটো গীত শুনিব লিষ্টনাৰ্ছ গান মিড ব্ৰোছ আৰু হৰি আৰু ৰালাকা ৱাস্তে ফিল্ম আছে গোবিন্দা নাম মেৰা

Well, listeners, kena apni kan laga message kumba hai gina se, mohi message puri diya se, dili ki gina bata se. Good evening, RJ sir, kardom, namaskar. Purani git khan huni gina enjoy kuri ase koi gina. Chandra timung aro asupi atur timung pi. Sari hi jan karbiyan long para likhi gina bata se. So, thank you so much, Chandra timung aro apni laga sati apni dijan ke. বেছি থেংকস কৰি কিনে জনাই দিয়া আছে টিউন কৰি কিনে থাকিয়া কাৰণে আৰু মিনাৰ খান ডিমৰপুৰ পৰা তাই বি লিখি কিনে পতা আছে আজি লগা প্লে'লিষ্ট বেছি ভাল আছে আৰু আমি শুনি কিনে এনজয় কৰি আছে গানা ভাল আছে কিনে লিখি আছে ৱেল থেংক ইউ ছ' মাছ মিনাৰ আপুনি লিখি কিনে পঠাই দিয়া কাৰণে আৰু এটা কো লিখি আছে গুড ইভিনিং আৰ্জে নমস্কাৰ ভেৰি নাইচ চইচ শুক্ৰিয়া দিল চে আৰু ইটো লিষ্টনাৰ্ছ খান আছে দুৰ্গেশ নগনপুৰী ৰাধেশ্যাম নগনপুৰী বন্দনা পাওনা বিন্দু গলু কুসুমবাই বাবু দিব্যাংশ সুৰেশ কুমাৰ দক্ষী প্ৰেমলাল বৰ্মা নিকেশ ধৰ্মেন্দ্ৰ মমতাবাই বৰ্মা সুৰেশ বৰ্মা ঋষভ কানক আৰু ভাওনা বৰ্মা তেখান বি লিখি কিনে পঠাই দিছে চ' থেংক ইউ ছ' মাছ ফৰ ইয়াৰ মেছেজ তো প্ৰগ্ৰামটো আকৌ শুনিব আপোনালোকে মহম্মদ ৰাফি লেকা ৱাস্তে ফিল্ম আছে ধৰম ধীৰ